0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যত আধুনিক ক্ৰীড়া আন্তঃগাঁথনি বিকাশৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, শিক্ষা আহৰণৰ দিশত আৰ্থিক সকাহ হিচাপে মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰথম কিস্তিৰ চেক আজি বিতৰণ, শাৰদীয় নৱৰাত্ৰিৰ আজি চতুৰ্থ দিনা দেৱী কুষ্মাণ্ডাৰ ৰূপত পূজা অৰ্চনা, অসমীয়া সাহিত্যৰ পথ প্ৰদৰ্শক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জয়ন্তীত ৰাজ্যবাসীৰ সশ্ৰদ্ধ সোঁৱৰণ আৰু হায়দৰাবাদত আজি ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল। ৰাজ্যত আধুনিক ক্ৰীড়া আন্তঃগাঁথনি বিকাশৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। তেওঁ কয় যে আধুনিক আন্তঃগাঁথনি, উন্নত প্ৰশিক্ষণ আৰু প্ৰতিভাৰ বিকাশৰ ক্ষেত্ৰত অসমক আগুৱাই নিয়াৰ সংকল্পৰে ৰাজ্য চৰকাৰৰ যাত্ৰা অব্যাহত আছে। দুদিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়লৈ যোৱা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নাহৰকটীয়াত কালি এটা বহুমুখী ক্ৰীড়া প্ৰকল্প উদ্বোধন কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে তৃণমূল পৰ্যায়ৰ প্ৰতিভাক চিনাক্ত কৰি ক্ৰীড়াত অধিক অংশগ্ৰহণ নিশ্চিত কৰিবলৈ আৰু যুৱ প্ৰজন্মৰ বাবে ৰাজ্যিক, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিদ্বন্দ্বিতাৰ পথ প্ৰশস্ত কৰিবলৈ ক্ৰীড়া আন্তঃগাঁথনিত বিনিয়োগ কৰাটো অপৰিহাৰ্য। নাহৰকটীয়াৰ অনন্য প্ৰতিভাৱান ক্ৰীড়াবিদসকলক স্মৰণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নাহৰকটীয়া কেৱল প্ৰাকৃতিক আৰু সাংস্কৃতিক ঐতিহ্যৰে সমৃদ্ধ নহয়, বৰং ক্ৰীড়া ক্ষেত্ৰতো অঞ্চলটোৰ গৌৰৱময় পৰিচয় আছে। অসমত প্ৰথমটো ভলীবল দল নাহৰকটীয়াৰ পৰাই গঠন হৈছিল বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে ফুটবল, এথলেটিকছ আৰু সাঁতোৰৰ আধুনিক সুবিধাৰে সমৃদ্ধ এই প্ৰকল্পই নৱপ্ৰজন্মৰ ক্ৰীড়া প্ৰতিভা বিকাশৰ নতুন সুযোগ প্ৰদান কৰিব। তদুপৰি অসম ক্ৰিকেট সন্থাৰ উদ্যোগত নিৰ্মিত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰিকেট ষ্টেডিয়ামে অঞ্চলটোত এই ক্ৰীড়াবিধৰ প্ৰসাৰত নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
1: নাহৰকটীয়াই অসমৰ ক্ৰীড়া ক্ষেত্ৰত সদায়ে এক অনবদ্য বৰঙণি যোগাই আহিছে। আজি ৰাজ্য চৰকাৰে ফুটবল, চুইমিঙকে আদি কৰি নাহৰকটীয়াত এখন বহুমুখী ক্ৰীড়া প্ৰকল্প স্থাপন কৰাৰ দিশত আগবাঢ়ি আহিছে। সমান্তৰালভাৱে অসম ক্ৰিকেট সন্থাই এখন সুন্দৰ ক্ৰিকেট ষ্টেডিয়ামৰো নিৰ্মাণ কৰিছে। ইতিমধ্যে নাহৰকটীয়াত আমি হকী টাৰ্ফ বা হকী ষ্টেডিয়াম এখনৰো নিৰ্মাণৰ কাম পূৰ্ণ গতি চলাই আছে। অসম ক্ৰিকেট সন্থাই প্ৰেক্টিছৰ বাবে ক্ৰিকেটৰ যিটো ষ্টেডিয়াম বা ষ্ট্ৰাকচাৰ লাগে তাৰো নিৰ্মাণ কামত আগবাঢ়িছে। মই ভাবো এই বহুমুখী ক্ৰীড়া প্ৰকল্পটোৱে নাহৰকটীয়াত বহুত ক্ৰীড়া প্ৰতিভাৰ সৃষ্টি কৰিব। এটা নাহৰকটীয়াত ক্ৰীড়াৰ ঐতিহ্য আৰু পৰম্পৰা আছে, সেই পৰম্পৰাক আৰু এখোজ আগুৱাই লৈ যাব।
0: ডঃ শৰ্মাই অহা 31 জানুৱাৰীৰ পৰা হ'বলগীয়া অসম সাহিত্য সভাৰ 78 সংখ্যক দুলীয়াজান অধিৱেশনৰ আয়োজক সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে কালি নাহৰকটীয়াত এখন বৈঠকত মিলিত হয়। বৈঠকত এই অধিৱেশন সফলভাৱে অনুষ্ঠিত কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰথম কিস্তিৰ চেকসমূহ আজি বিতৰণ কৰা হ'ব। এই উপলক্ষে গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত দিনৰ 11 বজাত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়া, বিধায়ক প্ৰদ্যুৎ বৰদলৈকে ধৰি আন কেইবাগৰাকী বিধায়কে অংশ ল'ব। নিযুত মইনা আঁচনিৰ অধীনত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলক 800 টকাকৈ, স্নাতক ছাত্ৰীসকলক 1,250 টকাকৈ, স্নাতকোত্তৰ আৰু বি এডৰ ছাত্ৰীসকলক 2,500 টকাকৈ আৰু পলিটেকনিকৰ ছাত্ৰীসকলক 800 টকাকৈ প্ৰদান কৰা হ'ব। একেদৰে নিযুত বাবু আঁচনিৰ অধীনত স্নাতক ছাত্ৰসকলক 1,000 টকাকৈ আৰু স্নাতকোত্তৰ ছাত্ৰসকলক 2,000 টকাকৈ প্ৰদান কৰা হ'ব। ভাৰতীয় মানক ব্যুৰো BIS গুৱাহাটী শাখাই আজি বিশ্ব মান দিৱস 2026 উদযাপন কৰিছে। বহনক্ষম উন্নয়নৰ লক্ষ্যৰে নিকা আৰু সহজলভ্য শক্তিৰ বাবে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। BIS সঞ্চালক আৰু গুৱাহাটী শাখাৰ মুৰববী সৌভিক চন্দাই কয় যে সামগ্ৰীৰ গুণাগুণ, গ্ৰাহকৰ সুৰক্ষা আৰু বহনক্ষম উন্নয়ন নিশ্চিত কৰাৰ বাবে প্ৰতিটো ক্ষেত্ৰতে সামগ্ৰীৰ মান নিশ্চিত কৰাটো প্ৰয়োজন। আজিৰ এই অনুষ্ঠানত বহনক্ষম উন্নয়নৰ লক্ষ্য 7 সন্দৰ্ভত এখন কাৰ্য কারিকরী সত্র অনুষ্ঠিত হব। এই কার্যসূচীত বিদায়তনিক আর ঔদ্যোগিক প্রতিষ্ঠান সমূহের বিশেষজ্ঞ প্রতিনিধিয়ে অংশগ্রহণ করব। অনুষ্ঠানত আইআইটি গুয়াহাটি, এপিডিসিএল, ভারতীয় তেল নিগম লিমিটেড, গুয়াহাটি শোধানাগার, এন আই টি মণিপুর আর অরুণাচল প্রদেশের প্রতিনিধিয়ে অংশ

ৰূপৰ পূজা কৰা হ'ব। কাইলৈ স্কন্দমাতা আৰু পৰহিলৈ কাত্যায়নী ৰূপত শক্তি ৰূপিণী মা দুৰ্গাৰ পূজা কৰা হ'ব। আনহাতে ষষ্ঠীৰ সন্ধিয়া দেৱীক বেদীত প্ৰতিষ্ঠা কৰা হ'ব। সপ্তমীত কালৰাত্ৰী, মহাষ্টমীত মহাগৌৰী আৰু মহানৱমীত সিদ্ধিদাত্ৰীৰ ৰূপত দেৱী দুৰ্গাক পূজা কৰাৰ পাছত দশমীত দেৱীক বিসৰ্জন দিয়া হ'ব। ধৰ্মীয় বিশ্বাস অনুসৰি এইবাৰ দেৱীয়ে ঘোঁৰাত আগমন কৰিছে আৰু নৌকাৰে গমন কৰিব। কালি দেৱীক চন্দ্ৰঘণ্টা ৰূপত পূজা কৰা হয়। সাহস, মানসিক শক্তি, শান্তি আৰু ৰূপ লাৱণ্যৰ অধিষ্ঠাত্ৰী দেৱী চন্দ্ৰঘণ্টাৰ পূজা দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ প্ৰাচীন দৌল দেৱালয়সমূহত যথাবিহিত ৰীতি নীতিৰে সম্পন্ন কৰা হৈছে। দৰঙৰ তিনি ৰজা হাউলিত 400 বছৰৰো পুৰণি দুৰ্গা পূজা পৰম্পৰাগত ৰীতি নীতিৰে পালন কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কোচ ৰাজত্বৰ স্মৃতি বিজড়িত মঙলদৈৰ ৰজা হাউলি, মোহনপুৰ হাউলি আৰু গাখীৰখোৱা হাউলিত পৰহিৰে পৰা 21 অক্টোবৰলৈ দুৰ্গোৎসৱৰ আয়োজন কৰা হৈছে। স্বকীয় ঐতিহ্য আৰু বৈশিষ্টৰ বাবে এই পূজা কেইভাগীয়ে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। শিৱসাগৰ বাৰোৱাৰী পূজা সমিতিৰ উদ্যোগত অহা 16ৰ পৰা 21 অক্টোবৰলৈ ঐতিহাসিক কালীপ্ৰসাদ মেমৰিয়েল হল প্ৰাংগণত 6-দিনীয়া কাৰ্যসূচীৰে 93 সংখ্যক দুৰ্গোৎসৱৰ লগতে 18 সংখ্যক শৰৎ উৎসৱ অনুষ্ঠিত হ'ব। মহালয়াৰ পৰা বিভিন্ন কাৰ্যসূচী পালন কৰি অহা এইখন পূজা সমিতিয়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে আৰু প্ৰাকৃতিক দুৰ্যোগৰ সতৰ্কতা সন্দৰ্ভত বিশেষ কাৰ্যসূচীৰ দিহা কৰিছে। অসমীয়া সাহিত্যৰ পথ প্ৰদৰ্শক, গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক, কবি, হাস্যৰসাত্মক লেখক তথা সমালোচক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আজি জয়ন্তী। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জয়ন্তী উপলক্ষে ঠায়ে ঠায়ে শ্ৰদ্ধা নিবেদন কৰা হৈছে।

0: প্ৰজ্ঞাৰ সাধনাৰে মাতৃভাষা আৰু সমাজজীৱনক গৌৰৱান্বিত কৰা আধুনিক অসমীয়া ভাষা সাহিত্যৰ মাৰ্গদৰ্শনকাৰী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জয়ন্তী উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধা জ্ঞাপন কৰিছে। তেওঁ কয় যে গভীৰ জাতীয় চেতনাৰ আদৰ্শৰে মহীয়ান প্ৰজ্ঞা আৰু অনন্য সৃষ্টিশীল প্ৰতিভাৰে চিৰভাস্বৰ সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই জীৱনজোৰা সৃষ্টিশীল সাধনাৰে স্বজাতি আৰু স্বভাষাক সমৃদ্ধ কৰিছে। তেওঁ জাতীয় জীৱনৰ অফুৰন্ত প্ৰেৰণাৰ উৎস বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। 1864 চনৰ আজিৰ দিনটোতে নগাঁৱৰ আহতগুৰিত অসমীয়া সাহিত্যৰ ওজা সাহিত্যিক বেজবৰুৱাৰ জন্ম হৈছিল। মোৰ জীৱন সোঁৱৰণ, বুঢ়ী আইৰ সাধু, কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা আদি তেওঁৰ সাহিত্যিক জীৱনৰ উল্লেখনীয় কীৰ্তিস্তম্ভ। 1924 চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ তেওঁ সভাপতিৰ আসন অলংকৃত কৰিছিল। বাঁহী, জোনাকী আদি যুগান্তকাৰী আলোচনীসমূহৰ সম্পাদক হিচাপেও লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া ভাষা সাহিত্যলৈ অমূল্য বৰঙণি যোগাইছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। ছবি পৰিচালক ৰাজেশ ভূঞা আৰু জুবিন গাৰ্গৰ বন্ধু তথা বাদ্যযন্ত্ৰী ৰাজা বৰুৱাই ফাষ্ট ট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত সাক্ষ্য প্ৰদান কৰিব। ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত অমৃত প্ৰভা মহন্ত আজি সোঁশৰীৰে ফাষ্ট ট্ৰেক আদালতত হাজিৰ হ'ব লাগিব। ইয়াৰ পূৰ্বৰ বিচাৰ প্ৰক্ৰিয়াত অভিযুক্ত অমৃত প্ৰভা মহন্তই কাৰাগাৰৰ পৰা ভাৰ্চুৱেল মাধ্যমেৰে আদালতত হাজিৰ হৈ আহিছে, কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত জামিন লাভ কৰি কালি হাফলং উপ কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পৰিপ্ৰেক্ষিতত আদালতে অভিযুক্ত অমৃত প্ৰভা মহন্তক আজি সোঁশৰীৰে উপস্থিত হ'বলৈ নিৰ্দেশ দিছে। আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ত অভিযুক্ত সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি কালি সম্পূৰ্ণ হয়। যোৱা কেইবাদিনো ধৰি অভিযুক্ত পক্ষ আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাজেশ মজুমদাৰৰ বিচাৰপীঠে অভিযুক্তৰ আবেদনৰ ৰায় সংৰক্ষিত ৰাখে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশসেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই শৃংখলাত আজি 3 তালাক প্ৰথা সন্দৰ্ভত আলোকপাত কৰা হৈছে।
1: দশক দশক ধৰি চলি থকা 3 তালাকৰ প্ৰথাই বহু মুছলমান মহিলাক তাৎক্ষণিক আৰু একপক্ষীয় বিবাহ বিচ্ছেদৰ সন্মুখীন কৰাইছিল। 2017 চনৰ 22 আগষ্টত দেশৰ উচ্চতম ন্যায়ালয়ে এই প্ৰথা বাতিল কৰে। পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে মুছলমান মহিলাক আইনী সুৰক্ষা প্ৰদানৰ বাবে অধিক শক্তিশালী আইন প্ৰৱৰ্তন কৰে। 2019 চনৰ

0: আগষ্টৰ পৰা মুছলমান মহিলা বিবাহৰ অধিকাৰৰ সুৰক্ষা আইন বলবৎ হয়। ইয়াৰ দ্বাৰা তিনি তালাকক অবৈধ আৰু বাতিল কৰা বুলি ঘোষণা কৰি 3 বছৰ পৰ্যন্ত কাৰাদণ্ডৰ শাস্তিৰ বিধান দিয়া হয়। নাবালক সন্তানৰ তত্বাৱধানৰ সৈতে জড়িত বিধানৰ লগতে পন্নী আৰু নিৰ্ভৰশীল সন্তানৰ বাবে জীৱিকাৰ ভাট্টাৰ বিষয়েও এই আইনত উল্লেখ কৰা হয়। এই সিদ্ধান্তই ভাৰতৰ মুছলমান মহিলাসকলৰ জীৱনত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন কৰিছে। ই তেওঁলোকৰ আইনী নিৰাপত্তা, মৰ্যাদা আৰু আত্মবিশ্বাসক শক্তিশালী কৰি তুলিছে। ইয়াৰ উপৰিও ধৰ্ম নিৰ্বিশেষে নাৰীৰ অধিকাৰ আৰু সমতা সুৰক্ষিত কৰিব লাগিব বুলিও আইনখনে বাৰ্তা প্ৰেৰণ কৰিছে। অৱশ্যে কেৱল আইনে সকলো বৈষম্য দূৰ কৰিব নোৱাৰে। মহিলাসকলে যাতে ইয়াৰ সম্পূৰ্ণ সুবিধা লাভ কৰে তাৰ বাবে সজাগতা, শিক্ষা আৰু আইনৰ ফলপ্ৰসূ ৰূপায়ণ অতি প্ৰয়োজনীয় হৈ উঠিছে। 2019 চনৰ এই আইনখন লিংগ বৈষম্য দূৰীকৰণ, সাংবিধানিক ক্ষমতা আৰু মুছলমান মহিলাৰ সবলীকৰণৰ দিশত এক উল্লেখযোগ্য আইনগত ব্যৱস্থা। ইয়াৰ জৰিয়তে প্ৰতিগৰাকী মুছলমান মহিলাই মৰ্যাদা, নিৰাপত্তা আৰু সম অধিকাৰেৰে জীয়াই থাকিব বুলি আশা কৰা হৈছে।
1: ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত চলি থকা টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি হায়দৰাবাদত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক পৰিস্মিতা দিহিঙীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহে ভাৰতীয় অৰ্থনীতিৰ বিকাশ, ৰাজ্য চৰকাৰৰ অসম সেউজকৰ নীতি 2026 গ্ৰহণ, নতুন দিল্লীত চিজেপিৰ প্ৰতিবাদকে ধৰি বিভিন্ন বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমীয়া প্ৰতিদিন কাকতে দিল্লীৰ প্ৰতিবাদস্থলীক লৈ জাৰি কৰা নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই চিজেপিয়ে যন্তৰ মন্তৰত প্ৰতিবাদ কৰাৰ এটা বাতৰি গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কাকতখনে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা তথ্য সম্প্ৰচাৰ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী এল মুৰুগানে পদত্যাগ কৰাৰ বাতৰিটোকো প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক জনমভূমি কাকতে ভাৰতীয় মুদ্ৰানিধিয়ে চলিত বৰ্ষত দেশৰ উন্নয়নৰ হাৰ 7% হোৱাৰ পূৰ্বানুমান দিয়াৰ বাতৰিটোক অতুলনীয় গতিত অগ্ৰসৰ ভাৰতীয় অৰ্থনীতি শিৰোনামেৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে বিশ্বৰ বিভিন্ন প্ৰান্তত চলি থকা অৰ্থনৈতিক সংকটৰ পাছতো ভাৰতীয় অৰ্থনীতি শক্তিশালী হোৱা বুলি ৱৰ্ল্ড ইকনমিক আউটলুকত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে প্ৰকাশ কৰা প্ৰতিবেদনৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে পূজাৰ উৎসাহৰ মাজতে বজাৰত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। আমাৰ অসম কাকতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত জামিন লাভ কৰা অমৃত প্ৰভা মহন্ত কাৰাগাৰৰ পৰা মুকলিলৈ ওলাই অহাৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। চিজেপিৰ প্ৰতিবাদ ৰোধৰ বাবে দিল্লীক নিৰাপত্তাৰক্ষীৰ দুৰ্গত পৰিণত কৰাৰ পৰিণতি হিচাপে ব্যৱসায়ীসকলৰ এদিনতে 2000 কোটিৰ ক্ষতি হোৱাৰ সন্দৰ্ভত এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এই প্ৰতিবাদত বিৰোধী আৰু নাগৰিক সমিতিয়ে যৌথভাৱে নামিব বুলি সাংসদ ৰাহুল গান্ধীয়ে কৰা মন্তব্যক দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ইপিনে এখন অধিসূচনা অনুসৰি অসম চৰকাৰে অসম সেউজকৰ নীতি 2026 গ্ৰহণ কৰাৰ বাতৰিটোক দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ পৰিস্মিতা। বাক্সা জিলাৰ জালাহগাঁও নিবাসী সমাজকৰ্মী অচ্যুত দাসৰ কালি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 73 বছৰ। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰবাৰ। ৰাজ্যত আধুনিক ক্ৰীড়া আন্তঃগাঁথনি বিকাশৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। শিক্ষা আহৰণৰ দিশত আৰ্থিক সকাহ হিচাপে মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰথম কিস্তিৰ চেক আজি বিতৰণ। আৰু হায়দৰাবাদত আজি ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ত নিৰ্মীয়মান অসম বিধানসভাৰ দ্বিতীয়টো চৌহদ পৰিদৰ্শন, ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী চলিত বিত্তীয় বৰ্ষৰ পৰা 5 বছৰৰ বাবে অব্যাহত ৰখাৰ প্ৰস্তাৱত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন, শ্ৰীশ্ৰী মধুপুৰ সত্ৰত ডিজিটাইজিং আছাম প্ৰকল্প সম্পন্ন, 44খন পুথি আৰু 3,065 পৃষ্ঠা সাঁচিপাতৰ ডিজিটেল ৰূপত সংৰক্ষণ, পশুজাত সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত বিভাগীয় মন্ত্ৰী নীলিমা দেৱীৰ গুৰুত্ব আৰোপ, আৰু হায়দৰাবাদত খন্তেক পাছতে ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া টি20 শৃংখলাৰ চতুৰ্থখন খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত মৰাণ আৰু মটক সম্প্ৰদায়ৰ প্ৰতিনিধিসকলৰ সৈতে সুকীয়া সুকীয়া বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে সম্প্ৰদায় দুটাৰ বিভিন্ন সমস্যা, দাবী আৰু আশা আকাংক্ষাৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। পৰিষদৰ নিৰ্বাচন, শিক্ষা, ক্ৰীড়া, চিকিৎসা শিক্ষা, আৰ্থ সামাজিক উন্নয়ন আৰু সম্প্ৰদায় দুটাৰ বিশিষ্ট ব্যক্তিসকলৰ স্মৃতিত দিৱস উদযাপনৰ বিষয়সমূহেও আলোচনাত স্থান লাভ কৰে। বৈঠকত ডঃ শৰ্মাই কয় যে মৰাণ আৰু মটক সম্প্ৰদায়ৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লগতে তেওঁলোকৰ চহকী

0: ভাষিক সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু শিক্ষা তথা আৰ্থ সামাজিক উন্নয়নৰ আশা আকাংক্ষা পূৰণ কৰিবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ লগতে সম্প্ৰদায় দুটাৰ প্ৰতিনিধিসকলৰ সৈতে আলোচনা অব্যাহত ৰাখি তেওঁলোকৰ সমস্যাসমূহ অগ্ৰাধিকাৰ ভিত্তিত সমাধানৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি পুৱা ডিব্ৰুগড়ত নিৰ্মীয়মান অসম বিধানসভাৰ দ্বিতীয়টো চৌহদ পৰিদৰ্শন কৰি কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে প্ৰকল্পটোৰ সঠিক পৰিকল্পনা, বিভাগীয় সমন্বয় আৰু নিৰ্মাণৰ ক্ষেত্ৰত গুণগত মান অক্ষুণ্ণ ৰখাৰ দিশত গুৰুত্ব আৰোপ কৰে। এই চৌহদত মূল বিধানসভা ভৱন, বিধায়ক আৱাস, 800খন আসন বিশিষ্ট প্ৰেক্ষাগৃহকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সা সুবিধাসমূহ থাকিব। ডঃ শৰ্মাই নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰকল্পটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। তেওঁ লগতে ইয়াৰ স্থাপত্যই যাতে গণতান্ত্ৰিক প্ৰতিষ্ঠানৰ মৰ্যাদা প্ৰতিফলিত কৰে আৰু প্ৰগতিশীল অসমৰ আকাংক্ষাক প্ৰতিনিধিত্ব কৰে এই বিষয়ত গুৰুত্ব দিবলৈ লোক নিৰ্মাণ বিভাগকো আহ্বান জনায়। মুখ্যমন্ত্ৰী শৰ্মাই ইয়াৰ পাছত খনিকৰত নিৰ্মীয়মান বহুমুখী ক্ৰীড়া চৌহদ পৰিদৰ্শন কৰি কাম কাজৰ অগ্ৰগতি পৰ্যালোচনা কৰে। তেওঁ ক্ৰীড়া আন্তঃগাঁথনিৰ মান অক্ষুণ্ণ ৰাখি নিৰ্মাণ কাৰ্য শীঘ্ৰে সম্পূৰ্ণ কৰাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ ক্ৰীড়া প্ৰতিভাসমূহক বিকশাই তোলাৰ উপযোগীকৈ অত্যাধুনিকভাৱে এই ক্ৰীড়া প্ৰকল্প গঢ়ি তুলিবলৈ লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় মন্ত্ৰীসভাই ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী 2026-27 বিত্তীয় বৰ্ষৰ পৰা 2030-31 বৰ্ষলৈ 5 বছৰৰ বাবে অব্যাহত ৰখাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত আজি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে মন্ত্ৰীসভাই সামাজিক সুৰক্ষাৰ বাবে 53,428 কোটি টকা ব্যয়ত অনুমোদন দিছে। তেওঁ কয় যে দিব্যাংগ পেঞ্চন আঁচনিৰ অধীনত এতিয়াৰে পৰা 79 বছৰ বয়সলৈকে 375 টকা আৰু 80 বছৰ আৰু ইয়াৰ ঊৰ্ধৰ দিব্যাংগসকলক 625 টকাকৈ প্ৰদান কৰা হ'ব। প্ৰধানমন্ত্ৰী সামাজিক সাহায্য যোজনাৰ অধীনত দিব্যাংগসকলৰ বাবে শাৰীৰিক প্ৰতিবন্ধকতাৰ মান 80%ৰ পৰা 40%লৈ হ্ৰাস কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে ইয়াৰ অধীনত দিব্যাংগ পেঞ্চনৰ বাবে ন্যূনতম বয়স জন্মৰে পৰাই প্ৰযোজ্য হ'ব। শ্ৰীবৈষ্ণৱে কয় যে মন্ত্ৰীসভাৰ অনুমোদনৰ ফলত দেশৰ 37খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 3,20,00,000 হিতাধিকাৰী উপকৃত হ'ব। বৃদ্ধ আৰু স্বামীৰ মৃত্যু হোৱা মহিলাৰ ক্ষেত্ৰত পেঞ্চন আৰু পাৰিবাৰিক লাভ আঁচনি বৰ্তমানৰ ৰূপত অব্যাহত থাকিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। অসমীয়া জাতিৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু ঐতিহাসিক পৰিচয়ৰ অন্যতম পীঠস্থান পশ্চিমবংগৰ কোচবিহাৰৰ শ্ৰী শ্ৰী মধুপুৰ সত্ৰৰ ঐতিহ্য সংৰক্ষণৰ এটা বিশেষ প্ৰকল্প সম্পূৰ্ণ হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত নন্দ তালুকদাৰ ফাউণ্ডেশ্যন আৰু অসম জাতীয় বিদ্যালয়ৰ শৈক্ষিক ন্যাসৰ সহযোগত ডিজিটাইজিং আছাম শীৰ্ষক প্ৰকল্পৰ অধীনত সত্ৰখনৰ পুৰণি পুথি আৰু সাঁচিপাতসমূহৰ ডিজিটেল ৰূপ প্ৰদানৰ কাম সফলতাৰে সম্পূৰ্ণ হৈছে। প্ৰকল্পটোৰ অধীনত মুঠ 44খন পুথি আৰু 3,065 পৃষ্ঠা সাঁচিপাত ডিজিটেল ৰূপত সংৰক্ষণ কৰা হৈছে। আজি গুৱাহাটীৰ উজান বজাৰস্থিত শ্বহীদ ন্যাস ভৱনত আয়োজিত এখন সংবাদমেলত ছাত্ৰ সন্থাৰ নেতৃত্বই এই কথা সদৰি কৰে। সংবাদমেলত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই প্ৰকল্পটো সন্দৰ্ভত এইদৰে কয়।
1: এটা ডাঙৰ কাম সম্পূৰ্ণ হ'ল, 44খন পুথি আৰু 3,065 পৃষ্ঠাত ডিজিটেলি সংৰক্ষণ হ'ল। মধুপুৰ সত্ৰৰ এই আপুৰুগীয়া পুথি আৰু সাঁচিপাত নতুন প্ৰজন্মই কেনেকৈ আমি এই বিষয়বোৰৰ মাজলৈ সোমাই যাব আৰু সেই লক্ষ্য আগত ৰাখি এই সংৰক্ষণৰ কামটো হাতত লোৱা হৈছিল আৰু এই ডাঙৰ কামটো সম্পূৰ্ণ কৰাত সদৌ অসম ছাত্ৰ সন্থাই উদ্যোগ ল'লে। কিন্তু এই কামটো সম্পূৰ্ণ কৰাত নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ সম্পাদক মৃণাল তালুকদাৰ ডাঙৰীয়া আৰু অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আৰ্থ সামাজিক ন্যাসৰ সচিব ডক্টৰ নাৰায়ণ শৰ্মা ডাঙৰীয়া আৰু তেখেতসকলৰ ন্যাস মণ্ডলীৰ যি সহযোগ তাৰ বাবে আমি সদৌ অসম ছাত্ৰ সন্থাই তেখেতসকলক পুনৰ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
0: উল্লেখযোগ্য যে যোৱা 8 জুলাইত ছাত্ৰ সন্থাৰ নেতৃত্ব নন্দ তালুকদাৰ ফাউণ্ডেশ্যন আৰু অসম জাতীয় বিদ্যালয় শৈক্ষিক ন্যাসৰ প্ৰতিনিধিৰ উপস্থিতিত সত্ৰখন ভ্ৰমণৰ সময়ত এই সম্পদসমূহ বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণৰ বাবে সিদ্ধান্ত লোৱা হৈছিল। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
2: আৰু পশু চিকিৎসা খণ্ডত গাখীৰ, কণী আৰু মাংসৰ সংহত নমুনা জৰীপ সন্দৰ্ভত জিলা নডেল বিষয়া, ক্ষেত্ৰ সহায়ক তথা গণনাকাৰীসকলৰ মাজতে যি এখন ৰাজ্যিক কৰ্মশালা অনুষ্ঠিত হয়। গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী বিভাগীয় কৃষি অৰ্থনীতিৰ ভেটি টনকিয়াল কৰাৰ বাবে পশুপালনক অধিক শক্তিশালী ৰূপত গঢ় দিয়াত গুৰুত্ব আৰোপ কৰে। বিশেষকৈ গাখীৰ, কণী আৰু মাংস উৎপাদনত ৰাজ্যখনক স্বাৱলম্বী কৰাৰ বাবে কৃষক সমাজৰ সৈতে মিলি নিষ্ঠা আৰু সততাৰে কাম কৰিব লাগিব বুলি তেওঁ উল্লেখ কৰে। নমুনা জৰীপৰ সৈতে জড়িত প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীক আন্তৰিকতাৰে কাম কৰিবলৈ তেওঁ আহ্বান জনায়। অনুষ্ঠানত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালক ডাঃ জয়ন্ত কুমাৰ গোস্বামী, অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ সঞ্চালক প্ৰধান কে এছ গোপীনাথ নাৰায়ণ, দুগ্ধ উন্নয়ন বিভাগৰ সঞ্চালক পাঞ্চালী কাকতি আৰু মীন বিভাগৰ সঞ্চালক গৌৰী শংকৰ দাসৰ লগতে কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে। অসম আন্দোলনৰ ফলশ্ৰুতিত জন্ম লাভ কৰা অসম গণ পৰিষদৰ 42 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি ৰাজ্যৰ বিভিন্ন জিলাত উদযাপন কৰা হয়। ধেমাজিৰ কাছাৰী ময়দানত আজি দিনজোৰা কাৰ্যসূচীৰে আঞ্চলিক দলটোৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। ধেমাজি জিলা সমিতিৰ উদ্যোগত ধেমাজি শিশিবৰ্গ আৰু জোনাই সমষ্টিৰ আতিথ্যত আয়োজন কৰা এই অনুষ্ঠানত দলৰ সভাপতি অতুল বৰাই পুৱা পতাকা উত্তোলন কৰে।
3: আজিৰ পৰিৱৰ্তিত পৰিস্থিতিত প্ৰগতিশীল জাতীয়তাবাদৰ দৃষ্টিভংগীৰে আমি দলটোক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছোঁ। বহুত নতুন প্ৰজন্মৰ যুৱক যুৱতীয়ে গণ পৰিষদ দলত যোগদান কৰিছে, ছাত্ৰ ছাত্ৰীয়ে যোগদান কৰিছে, দলটোৱে নতুনকৈ প্ৰাণ পাই উঠিছে। আৰু আপোনালোকে জানে যে অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰ। আমি ৰাইজক সেৱাৰ স্বাৰ্থত ৰাজ্যখনৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ঐক্যবদ্ধভাৱে আমি এনেদৰে আগবাঢ়িছোঁ। আৰু আজিৰ দিনটোত আমি সকলোৱে সংকল্প গ্ৰহণ কৰিছো যে দলটোক অনাগত দিনত আমি দ্ৰুতগতিত উত্তৰণৰ দিশেৰে আমি আগবঢ়াই লৈ যাওঁ।
2: ইয়াৰ পাছত শ্বহীদ তৰ্পণ আৰু দুপৰীয়া মুকলি সভা অনুষ্ঠিত হয়। অনুষ্ঠানত দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, জ্যেষ্ঠ নেতা ফণী ফুকন চৌধুৰীকে ধৰি প্ৰায়সংখ্যক নেতাকৰ্মী উপস্থিত থাকে। মানকাছৰতো আজি দিনজোৰা কাৰ্যসূচীৰে অগপৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। অগপৰ মানকাছৰ বিধান পৰিষদৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত দলটোৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি তথা মানকাছৰৰ প্ৰাক্তন বিধায়ক জাভেদ ইছলাম মুখ্য অতিথি হিচাপে উপস্থিত থাকে। কাৰ্যসূচীৰ অংশস্বৰূপে দলৰ কৰ্মীসকলৰ উপস্থিতিত এখন আলোচনা চক্ৰও অনুষ্ঠিত হয়। যোৰহাটৰ অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে আজি ডঃ মধুমিতা বৰুৱাই শপত গ্ৰহণ কৰে। বিশ্ববিদ্যালয়ৰ আচাৰ্য ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই তেওঁক শপত বাক্য পাঠ কৰোৱায়। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য হিচাপে শপত গ্ৰহণ কৰাৰ পাছত ডঃ বৰুৱাই কয় যে বিশ্ববিদ্যালয়খনৰ উন্নয়নৰ বাবে ভালেখিনি কাম কৰা হৈছে যদিও কৰণীয় বহু বাকী আছে। অহা মাহত আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিব
4: পুৰণা নহয়, নতুন, আজি 12-13 বছৰমানহে হৈছে। গতিকে প্ৰথম অৱস্থাত ইউনিভাৰ্চিটিখন আৰম্ভ হ'ল লাহে লাহে। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিতে আৰম্ভ হৈছিলে, কেম্পাছ তেতিয়া নাছিলে, পাৰ্মানেণ্ট কেম্পাছ। তাৰপিছত ষ্টেটিউট এক্ট এইবিলাক লাহে লাহে ইউনিভাৰ্চিটিখনে কৰিলে, ইউনিভাৰ্চিটিত এটা ফেচ ল'লে। তাৰপিছত এতিয়া ফাইনেলি এখন নতুন কেম্পাছো হ'ল, একাডেমিক বিল্ডিঙো হৈছে। গতিকে আমি এখন বিশ্ববিদ্যালয়, মই এতিয়া ভাবিছোঁ আমি এতিয়া আগলৈ যোৱা পথত আছোঁ। আমাৰ প্ৰথম নাম বহুত আছে, কিন্তু বহুত বস্তুৱেই কৰা হ'ল, কিন্তু কৰণীয় আছে। গতিকে আমি চবে মিলি মেলি কাম কৰিম বুলি ভাবিছোঁ।
2: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰথম কিস্তিৰ ধন মুকলি কৰিব। এই আঁচনিৰ দ্বাৰা 5,42,000 ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। নিযুত মইনা আঁচনিৰ অধীনত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলক 800 টকাকৈ, স্নাতক শ্ৰেণীৰ ছাত্ৰীসকলক 1,250 টকাকৈ, স্নাতকোত্তৰ আৰু বি এডৰ ছাত্ৰীসকলক 2,500 টকাকৈ আৰু পলিটেকনিকৰ ছাত্ৰীসকলক 800 টকাকৈ প্ৰদান কৰা হ'ব। একেদৰে নিযুত বাবু আঁচনিৰ অধীনত স্নাতক ছাত্ৰসকলক 1,000 টকাকৈ আৰু স্নাতকোত্তৰ ছাত্ৰসকলক 2,000 টকাকৈ প্ৰদান কৰা হ'ব। এই উপলক্ষে গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত দিনৰ 11 বজাত আয়োজিত অনুষ্ঠানত শিক্ষামন্ত্ৰী ডঃ ৰণজ পেগু, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, দৰং ওদালগুৰিৰ বিধায়ক জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতত সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি ছবি পৰিচালক ৰাজেশ ভূঞা আৰু জুবিন গাৰ্গৰ বন্ধু তথা বাদ্যযন্ত্ৰী ৰাজা বৰুৱাই ফাষ্টেগ আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত সাক্ষ্য প্ৰদান কৰে। ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত অমৃত প্ৰভা মহন্তই আজি ফাষ্টেগ আদালতত হাজিৰ হয়। পৰৱৰ্তী বাতৰি শুনক পূৰ্ণিমাৰ পৰা।
0: শাৰদীয় নৱৰাত্ৰিৰ আজি চতুৰ্থ দিনা দেৱীক কুষ্মাণ্ডা ৰূপত পূজা কৰা হৈছে। কাইলৈ স্কন্দমাতা আৰু পৰহিলৈ কাত্যায়নী ৰূপত শক্তিৰূপিণী মা দুৰ্গাৰ পূজা কৰা হ'ব। ষষ্ঠীৰ সন্ধিয়া দেৱীক বেদীত প্ৰতিষ্ঠা কৰা হ'ব। সপ্তমীত কালৰাত্ৰি, মহাষ্টমীত মহাগৌৰী আৰু মহানৱমীত সিদ্ধিৰাত্ৰিৰ ৰূপত দেৱী দুৰ্গাক পূজা কৰাৰ পাছত দশমীত দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হ'ব। ধৰ্মীয় বিশ্বাস অনুসৰি এইবাৰ দেৱীয়ে ঘোঁৰাত আগমন কৰিছে আৰু নৌকাৰে গমন কৰিব। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ প্ৰাচীন দৌল দেৱালয়সমূহত যথাবিহিত ৰীতি নীতিৰে নৱৰাত্ৰিৰ পূজা অব্যাহত আছে। দৰঙৰ তিনি ৰজা হাউলিত 400 বছৰৰো পুৰণি দুৰ্গা পূজা পৰম্পৰাগত নীতি নিয়মেৰে পালন কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কোচ ৰাজত্বৰ স্মৃতি বিজড়িত মঙলদৈ ৰজা হাউলি, মোহনপুৰ হাউলি আৰু গাখীৰখোৱা হাউলিত পৰহিলৈৰ পৰা 21 অক্টোবৰলৈ দুৰ্গোৎসৱৰ আয়োজন কৰা হৈছে। গুৱাহাটী মহানগৰ আৰক্ষীয়ে শাৰদীয় দুৰ্গোৎসৱ শান্তিপূৰ্ণ আৰু সুৰক্ষিতভাৱে উদযাপনৰ বাবে পূজা সমিতিসমূহলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি সমিতিসমূহে নিশা 10 বজাৰ পাছত উচ্চস্তৰত মাইক আৰু ছাউণ্ড ছিষ্টেম বজাব নোৱাৰিব। প্ৰতিখন পূজা মণ্ডপত চিচিটিভি কেমেৰা স্থাপন কৰিব লাগিব। নিশালৈ স্বেচ্ছাসেৱক নিয়োজিত কৰিব লাগিব আৰু সমিতিসমূহৰ বাবে প্ৰশিক্ষণপ্ৰাপ্ত স্বেচ্ছাসেৱকৰো ব্যৱস্থা কৰিব লাগিব। পূজাৰ সময়ছোৱাত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰাৰ উদ্দেশ্যে পূজাস্থলীত অসামৰিক পোছাকতো আৰক্ষীৰ লোক নিয়োগ কৰা হ'ব। ভিৰ নিয়ন্ত্ৰণ আৰু শৃংখলা বৰ্তাই ৰখাৰ স্বাৰ্থত পুৰুষ আৰু মহিলাৰ প্ৰৱেশ প্ৰস্থানৰ বাবে পৃথক পথৰ ব্যৱস্থা কৰাটো বাধ্যতামূলক কৰা হৈছে। একেদৰে দুচকীয়া বাহন চলোৱাৰ ক্ষেত্ৰত হেলমেট পৰিধান বাধ্যতামূলক কৰা হৈছে। সুৰাপাই চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আৰক্ষীয়ে স্পষ্ট কৰি দিছে। প্ৰতিমা বিসৰ্জনৰ বাবে পাণ্ডু আৰু লাচিত ঘাটত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত গুৱাহাটী মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত অংকুৰ জৈনে এইদৰে কয়।
5: আমাৰ ইয়াতে 506 দুৰ্গা পূজা হৈছে, এইবাৰে আমাৰ 50 something আমাৰ এক্সট্ৰা হ'ব। তাৰপিছত আমাৰ যোন মেইন দুটা ঘাট হৈ গ'ল, এইটো পাণ্ডু ঘাট হৈ গ'ল আৰু এইটো আমাৰ লাচিত ঘাট হৈ গ'ল, দুটা জেগাই আমি ব্যৱস্থা বনাইছোঁ। এইবাৰে আমি চেষ্টা কৰি আছো কি আমাৰ যোন আছে ৰেলিং চিষ্টেম এটা লৈ আহোঁ, যেতিয়া ক্ৰেইনটো আমাৰ থাকিবই থাকিব, পৰন্তু যোন আমাৰ বহুতখিনি পূজা মূৰ্তি আছে প্ৰতিমাবিলাকক সোনকালে ৰেলিঙৰ পৰা আমি বিসৰ্জন কৰিব পাৰোঁ, টাইম বচিব, মানুহবিলাকক এইটো টাৰ্ণ এৰাউণ্ড বঢ়াই হৈ যাব।
0: শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি ধৰিত্ৰী আৱাস জনজাতীয় গ্ৰাম্য উৎকৰ্ষ অভিযানৰ অধীনত ধেমাজিত 100খন বিচনাযুক্ত দুটাকৈ ছাত্ৰাবাস আৰু ছাত্ৰীনিবাসৰ উদ্বোধন কৰে। লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা আৰু চিচি বৰগাঁৱৰ বিধায়ক জীৱন গগৈৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে জামুগুৰি পাঞ্চালী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় আৰু জীয়াঢল উচ্চ মাধ্যমিক বিদ্যালয়ত এই আৱাস দুটা উদ্বোধন কৰে। প্ৰায় 6,18,00,000 ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পই জনজাতীয় ছাত্ৰ ছাত্ৰীসকলৰ বাবে উন্নত আৱাসিক সুবিধা নিশ্চিত কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। অসমৰ 23খন জিলাত জনজাতীয় শিক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে এনেধৰণৰ 209টা ছাত্ৰাবাস আৰু ছাত্ৰীনিবাস নিৰ্মাণ কৰি থকা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। অসমীয়া সাহিত্যৰ কাণ্ডাৰী স্বৰূপ গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক, কবি, হাস্য ৰসাত্মক লেখক তথা সমালোচক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আজি জয়ন্তী। ৰসৰাজ বেজবৰুৱাৰ জয়ন্তী উপলক্ষে ঠায়ে ঠায়ে শ্ৰদ্ধা নিবেদন কৰা হৈছে। প্ৰজ্ঞাৰ সাধনাৰে মাতৃভাষা আৰু সমাজ জীৱনক গৌৰৱান্বিত কৰা আধুনিক অসমীয়া ভাষা সাহিত্যৰ পথ প্ৰদৰ্শনকাৰী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জয়ন্তী উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধা জ্ঞাপন কৰিছে। তেওঁ কয় যে জাতীয় জীৱনলৈ লক্ষ্মীনাথ বেজবৰুৱাই আগবঢ়োৱা অৱদানে সকলোকে সমৃদ্ধ কৰিছে। ৰসৰাজ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আদৰ্শস্বৰূপ হৈ ৰব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। 1864 চনৰ আজিৰ দিনটোতে নগাঁৱৰ আহতগুৰিত অসমীয়া সাহিত্যৰ ওজা সাহিত্যিকগৰাকীৰ জন্ম হৈছিল। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল কিছু সময়ৰ পাছত হায়দৰাবাদত আৰম্ভ হ'ব। খেলখনত ভাৰতে টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ত নিৰ্মীয়মান অসম বিধানসভাৰ দ্বিতীয়টো চৌহদ পৰিদৰ্শন। ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী চলিত বিত্তীয় বৰ্ষৰ পৰা 5 বছৰৰ বাবে অব্যাহত ৰখাৰ প্ৰস্তাৱত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন। মধুপুৰ সত্ৰত ডিজিটাইজিং আছাম প্ৰকল্প সম্পন্ন। পশুজাত সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত বিভাগীয় মন্ত্ৰী নীলিমা দেৱীৰ গুৰুত্ব আৰোপ। আৰু হায়দৰাবাদত খন্তেক পাছতে ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া টি20 শৃংখলাৰ চতুৰ্থখন খেল। এতিয়া আঞ্চলিক বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
6: आप सुन रहे थे आकाशवाणी के गुवाहाटी केंद्र से संध्या आंचलिक बातरी। फ्रीक्वेंसी मॉड्यूलेशन 100.2 मेगाहर्ट्ज पर आकाशवाणी का ये हाफ लॉन्ग केंद्र है। स्थानीय भाषाओं के कार्यक्रम को जारी रखते हुए आइए सुनते हैं अंजू बरुआ बर्मन और उनके साथियों के पेश किए हुए कुछ डिमासा आधुनिक गीत।
7: तो शुरू करें इन्वेस्टिंग का पार्ट।